এ এ ডেকেড অফ কিয়াৰ কমেমৰেট কৰি দি কিনা নেশ্যন ৱাইড চেলিব্ৰেশ্যন চুৰু কৰি দিবলৈ আছে। প্ৰধানমন্ত্ৰী সুৰক্ষা মাতৃত্ব অভিযান কামিয়াবীৰ পৰা লাগু কৰি দিয়া 10 সাল পূৰা হৈ যোৱাকে এইটো কেম্পেইনহে জনাই দিছে। এইটো চেলিব্ৰেশ্যন লগা ভাগ হিচাপে পূৰা ষ্টেটছ আৰু ইউনিয়ন টেৰিটৰিজে জাননী দিয়া আৰু আউটৰিচ কামবিলাক যোগাৰ কৰি দিয়া হ'ব। এইটো স্কীম নিচেতে 9 মহিনা লগা মুফ্ত সেৱাবিলাক লগা লাভ উঠাবলৈ প্ৰেগনেণ্ট মাইকী আৰু টিয়খান লগা পৰিবাৰ খানকে প্ৰোৎসাহিত হায়াৰ এডুকেশ্যন আৰু টুৰিজম কাৰণে মিনিষ্টাৰ তেমজেন ইমনা আলং পৰা ৰুছা 2.0 নিচেতে যোৱাকালি ফাজাল আলী কলেজ মককচুংতে আপগ্ৰেডেড ক্লাছৰুম উদ্ঘাটন কৰি দিছিলে। এইটো প্ৰগ্ৰামতে কথা কৈ দিয়াতে মিনিষ্টাৰ পৰা কৈছে ডিপাৰ্টমেণ্ট আৰু নাগালেণ্ড চৰকাৰৰ কাৰণে এইটো এটা সফলতা আছে কি কনোবি মাছলা বিনা ৰুছা 2.0 লগা সব প্ৰজেক্টবিলাক কামিয়াবীৰ পৰা পূৰা কৰি দিয়া নাগালেণ্ড পহিলা ষ্টেটছ মাজতে আছে। শ্ৰী আলংপৰা আৰু আগে এইটো বি জনাই দিছে কি পি এম উষা লগা সব নতুন প্ৰজেক্টছ যোনটোতে চিমিনিউ নিউলেণ্ড নকলাক আৰু চামাতাৰ লগা 4টা নতুন মডেল কলেজ আৰু তুলি আৰু চুমুকিডিমা লগা 2টা পেণ্ডিং থাকি এপ্ৰুভড কলেজেছবিলাকে জল্দিহে লৈ দিয়া হ'ব। টিঅ'ৰ সহযোগ কাৰণে মাটি মালিক খানকে আভাৰী থকা জনাই দিছে আৰু পি এম নৰেন্দ্ৰ মোদী লগা ডাইনামিক লিডাৰশ্বিপ নিচেতে 6টা কলেজেছ এপ্ৰুভ কৰি দিয়া আৰু 4টা কলেজ কাৰণে চেংচন কৰি দিয়া যোনটো নৰ্থ ইষ্টে এটা ৰেকৰ্ড আছে বুলি চেণ্ট্ৰেল চৰকাৰকে আভাৰী জনাই দিছে। কহিমা লগা ডেপুটি কমিশনাৰ বি হেনক বুচেম্পৰা এটা হুকুম জাৰি কৰি দিছে আৰু জনাই দিছে কি ডিপাৰ্টমেণ্ট অফ এনিমেল হাজবেণ্ডৰী আৰু ভেটেনেৰীৰ পৰা পা এটা পজিটিভ লেবৰেটৰী টেষ্ট পৰা থিজামা বস্তি কহিমা ডিষ্ট্ৰিক্টে আফ্ৰিকান ছুৱাইন ফ্লু ওলা চাবিত কৰি দিছে। এইটো আউটব্ৰেকে ধ্যানতে ৰাখি দি কিনা ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পৰা ইনফেক্টেড জ'ন পৰা 1 কিলোমিটাৰ জাগাত কণ্ট্ৰল কদম লৈ দিবলৈ আৰু কণ্টেইনমেণ্ট জ'ন হিচাপে এইটো ইনফেক্টেড জাগাৰ পৰা 10 কিলোমিটাৰ তাকে এটা ছাৰ্ভেলেঞ্চ জ'ন হিচাপে জনাই দিছে। এইটো অৰ্ডাৰতে কৈ দিছে কি এইটো ইনফেক্টেড আৰু ছাৰ্ভেলেঞ্চ জ'ন পৰা গাহৰি কিনিয়া বিক্ৰী কৰা আৰু আনিয়া লৈ যোৱা পূৰাপুৰি মানা আছে। আগে হুকুম জাৰি নকৰি দিয়া তাক কাৰণে জনাই দিয়া জ'নছ ভিতৰতে সব গাহৰি আৰু মাংস কাটা দোকানবিলাক বন্ধ থাকিবলৈ আছে। ইনফৰমেশ্যন আৰু পাব্লিক ৰিলেশ্যন আৰু ছইল আৰু ৱাটাৰ কনজাৰ্ভেশ্যন লগা এডভাইজাৰ ডাউচিৰ আই ইমচেনকে যোৱাকালি ইনফৰমেশ্যন আৰু পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্ট লগা অফিচিয়েলছ খানপ্ৰাটিও লগা অফিচিয়েল ৰেচিডেঞ্চ ডে লগ কৰিছিলে। সবচে আগে কমিশনাৰ আৰু ছেক্ৰেটাৰী আই পি আৰ অৰেনথাং লোথা আৰু ডাইৰেক্টৰ আই পি আৰ জুবিন থেনৰ পৰা মককচুং ডিষ্ট্ৰিক্ট নিচেতে কুৰিডাং এছেম্বলি কনষ্টিটুৱেঞ্চিৰ পৰা বাই ইলেকশ্যন জিতিয়া ওপৰতে টিঅ'কে কংগ্ৰেচুলেট কৰি দিছিলে। দুইজন বি এ এইচ অ' ডি আৰু এইচ অ' ডিৰ পৰা ডিপাৰ্টমেণ্ট লগা জাৰি থকা প্ৰজেক্টছ আৰু কামবিলাক ওপৰতে টিঅ'কে জানকাৰী দিছিলে আৰু এইটো ডিপাৰ্টমেণ্ট লগা এডভাইজাৰ হিচাপে টিঅ' লগা লিডাৰশ্বিপকে পূৰা সহযোগ দিবলৈ কথা দিছিলে। শ্ৰী ইমচেন পৰা ডিপাৰ্টমেণ্ট লগা অফিচিয়েলছ খানকে ধন্যবাদ দিছে আৰু কৈছে কি টিঅ' কাৰণে এইটো ঘৰ অহা নিচিনা আছে কিলে মানে টিঅ' লগা মৰি যোৱা বাবাৰ পৰা এইটো ডিপাৰ্টমেণ্টছবিলাকে ধৰি থাকিছিলে। শ্ৰী ইমচেন পৰা এইটো ডিপাৰ্টমেণ্টকে আভাৰী থকা জনাই দিছে টিঅ' লগা কঠিন সময়তে থকা কাৰণে আৰু এইটো লগতে টিঅ' লগা লিডাৰশ্বিপকে সহযোগ আৰু গাইডেঞ্চ দিয়া জাৰি ৰাখি দিবলৈ মজুত থাকি অফিচিয়েলছ খানকে অনুৰোধ কৰি দিছে। আসাম রাইফলস পৰা যোৱাকালি নাগালেণ্ডে মেলুৰী ডিষ্ট্ৰিক্ট লগা জিফু বস্তিতে এটা ফুটবল মেচ যোগাৰ কৰি দিছিলে। এইটো মেচ পৰা আসাম রাইফলস আৰু লোকেল মানুহখান মাজতে বাতচিত কাৰণে এটা প্লেটফৰ্ম উপলব্ধ কৰাই দিছে আৰু টিমৱৰ্ক ডিচিপ্লিন আৰু ফিজিকেল ফিটনেছ আগবঢ়াই দিছে। ইউথকে জোৰাই দিয়া ভাল কামবিলাক কৰি দিবলৈ আৰু এইটো ৰিজনতে কমিউনিটি সম্বন্ধ মজবুত বনাই দিবলৈ জাৰি থাকি কচিছ লগা এইটো এটা ভাগ থাকিছিলে। ফেকতে আসাম রাইফলস পৰা ছামাৰ ভেকেশ্যন আগতে যোৱাকালি হেল্ল' ছামাৰ কেম্প যোগাৰ কৰি দিছিলে। ৰিক্ৰিয়েশ্যন ক্ৰিয়েটিভিটি আৰু পাৰ্চনেলিটি ডেভেলপমেণ্ট কাৰণে এটা প্লেটফৰ্ম দিয়াৰ লগতে সদায় লগা ক্লাছৰুম লাৰ্ণিং বাহাৰতে এটা অপচৰ দিবলৈ এইটো প্ৰগ্ৰাম লগা ভাৱনা থাকিছিলে। আম জনতা লগা বচাফ আৰু এটা সুৰক্ষা কদম হিচাপে ফেক লগা ডেপুটি কমিশনাৰ ৰচিথে নৰীৰ পৰা পেকেজ 5 কহিমা জেচামি ৰাস্তা নিচেতে লোচা থেপে আৰু লানেজো মাজতে CH101+060 পৰা CH101 তাকতে হৈ থকা পাহাৰ খুন্দিয়া কামকে ধ্যানতে ৰাখি দি কিনা ট্ৰাফিক এডভাইজৰী জাৰি কৰি দিছে। ডি চি পৰা জনাই দিছে কি জুন মহিনা 10 তাৰিখ পৰা ফুজিৰ 6 বাজিৰ পৰা চাম
ছয় বাজি তক কারণে পাঁচ দিন কারণে এই রাস্তা সব কিসিম লগা গাড়ি কারণে বন্ধ থাকিব। এইটে ফজির লগা খবর দিয়া শেষ করে আছে। শুনে থাকিবি সাম লগা নাগামিজ খবর সাত বাজি দশ মিনিটে আনি দিব। আপনি খান সব লগা দিন ভাল হব বলে আশা করে আছে।

0: RUSA 2.0. Deputy Commissioner Kohima B. Henoch-Buchem issues advisory on outbreak of African swine fever at Tizama Village, Kohima District. DCPAC issues traffic advisory in view of hill excavation works. Assam Rifles organized a football match at Zipu Village, Mellory District, and Hello Summer Fun Camp at PAC. World Health Organization Director General Dr. Tedros Adhanom Ghebreyesus visits Uganda to personally assess country's readiness to respond to the ongoing Ebola outbreak in Democratic Republic of Congo and to support enhanced cross-border coordination. In men's cricket, India A will take on Sri Lanka A in the opening match of Tri-Nation series at Arangiri Dambulla International Stadium in Sri Lanka at 10 a.m. And in weather, India Meteorological Department forecasts thunderstorm and lightning with heavy rain and 30 to 40 km per hour gusty wind likely to occur at few places over Nagaland. That is all we have in this news headlines.
1: FM Dragoban. News, music and entertainment. This is FM Dragoban. FM 103 megahertz.
0: Suprabhat, Hunita Gasabilla, Kapnakan Sopke, Aku Swagat Kurese, Akishwani, FM Tragapan, Exotin, Megahertz Pra, Araji Fujir, Apnarkan Karanyani DSA Rumani, Hindi Flimmy Gitch Program, Jihad, Jimanjon B, Tune in Kurese, Judy Apnarkan Rumani Git, that is romantic Git Kan Hunimbule Mona Sequele Mane, Aikina Program De Shamil Hobi, Aro, Judy Apnarkan Lakunuba Soch, Aro Program Uporte, Apnarkan Lakunuba. কোনোবা সোচ থাকিছে আৰু শুনি থকা সববিলাক আৰু আমি খান লগতে শ্বেয়াৰ কৰিবলৈ মন আছে কৰিলে মানে আপোনাৰ খান সবকে স্বাগত কৰি আছে আহি কিনে প্ৰগ্ৰামতে চামিল হবি আৰু তাৰিখাটো আপোনাৰ খান সব জানি আছে লিখি কিনে পঠাই দিবি 9436805333 তো দেৰি নকৰি কিনে শুৰু কৰি দি আছে আৰু সবচে পহিলাতে আনি দি আছে গোলাম ফিল্ম কি গীত গাইছে উদিত নাৰায়ণ আৰু অলকা য়াগনিক মিউজিক দিছে যতীন লালিত আৰু লিৰিক ইণ্টিভাৰ

Kuni thaka sabila kami khala program se skrubule la samay tipunchi jaise last git na bajao ko taro ekta message loi diya se likhi gina pathai se boka jan pra abhijit good afternoon wish lagote gana khan khub enjoy kura se koi gina likhi gina pathai se abhijit a very good afternoon to you bisi khushi ase ki apnar itia samay tip tune in kura se aro git khan enjoy kura se ni kahe apnar laga jori banai rakhi thaki bi koi gina janai diya se kuni thaka sabila gitia অলপ পাছতে সময় এক বাজি হলে এফ এম ৰেইনব ৰিলে প্ৰগ্ৰাম দিয়া শুনিব আকিশ বাণী এফ এম ট্ৰাগুবেন আপোনাৰ খানতে আকৌ ৱাপাছ আহিব চাম তিনি বাজি তো শুনিব প্ৰগ্ৰামত চেষ্টে কুচ কুচ হতা হে ফিল্ম কি গীত গাই আছে উদিত নাৰায়ণ কবিতা কৃষ্ণমূৰ্তি আৰু অলকা য়াগনিক

এতিয়া হাই ডেন্সিটি প্লেণ্টিং ইন কিউই ফ্ৰুট এইটো ওপৰতে কিছুমান কথা কৈ দি আছে। কিউই ফ্ৰুট ভাল পৰা ওলাবলে নিমিলে উইণ্টাৰ লগা সময়তে মিনিমাম তাপমান হ'লে বি 4 পৰা 44 ডিগ্ৰী চেলচিয়াছ আৰু 5.56 ডিগ্ৰী চেলচিয়াছ ইমানটক লাগে আৰু মেক্সিমাম তাপমানটো হ'লে 13.89 ডিগ্ৰী চেলচিয়াছ পৰা লৈ কিনে 15.56 ডিগ্ৰী চেলচিয়াছ ইমান লাগে আৰু গৰম দিনতে ধৰিলেতো সবচে কমতি হ'লে বি 13.33 ডিগ্ৰী বা লৈ কিনে 13.89 ডিগ্ৰী চেলচিয়াছ ইমান থাকিবলৈ লাগে আৰু মেক্সিমাম তাপমানটো হ'লেতো 23.89 পৰা লৈ কিনে 25 ডিগ্ৰী চেলচিয়াছ ইমান থাকিবলৈ দৰকাৰ আছে। আৰু সদায় চাওঁ বৰষুণ পানী গিৰিয়া এইটোতো 130 পৰা লৈ কিনে 163 চেণ্টিমিটাৰ ইমান থাকিবলৈ লাগে আৰু ৰিলেটিভ হিউমিডিটিটো 76 পৰা লৈ কিনে 78% এনেয়া থাকিবলৈ লাগে। আৰু এইটো ভাইনটো হ'লেতো ভাল পৰা উঠিবলৈ নিমিলে ঘাঁহ হেল্থ ভাল ওলাবলৈ নিমিলে মাটিটো হ'লেতো নিচেতো খুন্দি কিনে থাকিবলৈ লাগে আৰু মাটিটো মৌ থাকিয়া আৰু সদায় অলপ অলপ বীজি থাকিয়া এনেয়া মাটি দে ভাল পৰা ওলাই থাকে। আৰু বেছি ভাৰী মাটি হৈছে বুলি বি পানী সদায় জমা হৈ থাকিয়া এইটোতো ভাল নাই। খিয়াংচি প্ৰভিন্স চাইনাত এইটো হ'লেতো কিৱি লা ঘাঁহ এইটো সান্দু হ'লেতো ব্লেকউড আৰ্থ এনেয়া আদি ওলাব পাৰে আৰু পাথৰ আৰু লাল মাটি এইটোৰেদি ভাল পৰা ওলাই থাকে। কিৱি লা ঘাঁহ এইটোতো হ'লেতো বেছিভাগটো হ'লেতো ফুল পৰা মৌ খান পৰা লৈ কিনে ছেল্ফ পলিনেট কৰি দিয়া ইনচেক্ট পলিনেটেড এনেয়াৰ পৰা ওলাই থাকে। ছিংগল ৰ' প্লেণ্টিং এনেয়া তাৰিখাত এইটো হ'লেতো যদি পাঁচটা মাইকী ভাইন আছে হ'লেতো একটা মতা ভাইন নলবি ঘাঁহ এইটোতো লগাবলৈ লাগে। কিৱি লা খেতি বাৰী কৰি আছে হ'লেতো 10টাৰ পৰা 12% নিচিনা ভাইন্সটো হ'লে মতা হ'বলৈ লাগে। এইটোতো হ'লে 8টাৰ পৰা 9টা মাইকী ভাইন্স নলবি ঘাঁহ লা মাজতে একটা মতা ভাইনটো থাকিবলৈ লাগে। আৰু ফুল ওলালা সময়তে এইটো হান বি চাই কিনে ৰাখিবলৈ লাগে। এনেয়া কৰিয়াৰ পৰা মতা আৰু মাইকী লগা ঘাঁহবোৰ এইটো সানটো কইচাই কৰে। মাইকী ঘাঁহ সানটো হ'লেতো নেক্টাৰ না ওলায়। একটা হেক্টৰে কমচে কম 8টা মৌ লগা ঘৰ বনাইছোঁ হ'লেতো ঠিক পৰা এইটো পলিনেশ্যনটো ওলাব পাৰে। কিৱি লগা ঘাঁহ নহ'লে বি ৰুচি এইটোকে উঠিবলৈ নিমিলে টি বাৰ এইটো ৰাখিবলৈ দৰকাৰ আছে। এইটো টি বাৰটো হেঙিং কাৰ্টেন এনেয়া একটা থাকে হাৱা আয়া লা সময়তে ভাইন্স খানগে হিলা হিলি কুৰিয়া এইটো ৰখাবলৈ নিমিলে মহান ড্ৰপ টি বাৰ এইটো বি লাগিবলৈ লাগি যায় আৰু আলাগটো হ'লে উইং টি বাৰ আৰু দোচৰাটো ডাবল টি বাৰ এনেয়া কৈ কিনে লগাবলৈ দি লাগি আছে। কিনিম দে হ'লেতো হাৱা বেছি জ্বৰ পৰা আহিছে হ'লেতো ভাইন্স খান হিলা হিলি কুৰিয়াৰ পৰা কিৱি লা টেঙা ফুলকে জোখম কৰি দিয়ে এইটো নিমিলে খালী টি বাৰ নহৈ কিনে ড্ৰপ।

0: Pineya puri igne class 80 pass hoise class 80 pass hoi ne aru Kohima te jaise Kohima te jaine class 90 puri se aru tate par chhari se ami
1: apni as a student apni la favorite subject to ki dai je
0: ami la subject to pehla to ami do angami asan na angami thagi se pehla do
1: hoi tin di na
0: tin di alebe manukhanto purato amikhan la classmate khanto itodo kombado engineer bi koise kombado doctor bi koise niya kuina puila shami kan besh khando na
1: busti de everyday life to kina ase ini apni la din de apni bisna uthina apni la kam ki ki kure apni la typical day in the village to kina ase
0: manukhan la village khanto itodo de to sob to amikhan la busti manukhan na খেতি বি কৰি থাকে ফাৰ্মিং না খালি উঠি আছে আমি কিন্তু খেতি লওঁতে উঠিতো অলপ চলপ হ'লে বি পা দ না কিনি কিনে আমি কিন্তু উঠি বি খাই থাকে দে ফাৰ্মিং কৰি কিনে না না
1: অ'কে সো আপুনি বি স্যাৰ ফাৰ্মিংটো প্ৰেক্টিছ কৰে না
0: কৰে
1: অ'কে ইটলাতে অলপ ক'ব পাৰিব কি কিলা প্ৰেক্টিছ কৰে না আপুনি
0: আমি কিন্তু সবচে ডাঙৰটো উঠিতো পানী খেতি এতিয়াতো পানী খেতি কৰি আছে আৰু পানী খেতি কৰিব এতিয়া খতম হৈছে এনে হ'লেতো আমি খান্তো আৰু আলু খেতিতে যাব আলু খেতিতে এতিয়া আলু আলু খান্তো ওলাই ওলাবলৈ টাইম এইটো জুলাই আগষ্ট আলু খান্তো জংগল লগা আলু খান্তো আৰু ওলাবলৈ টাইম এনেকুৱা আছে সবচে ডাঙৰটো পানী খেতি আৰু আলু খেতি আছে আমি খান ফাৰ্মিংটো মই খান লাভ বস্তিটো মেজৰিটিটো এইটোতো আলু খেতি আৰু পানী খেতি কৰি আছে
1: আই থিংক কিকভেমা বস্তি ইন জেনেৰেল না চাব নো মেজৰিটি অফ প্ৰেক্টিছ কৰা দিয়ে
0: হয়
1: পানী খেতি আৰু আলু না অ'কে অ'কে আৰু আপুনি কিনা ডিচাইড কৰি আছে এইটো কোনটো ছিজন দি কোনটো হালিব
0: এতিয়াতো আলু খেতিটো এতিয়াতো আমি এখন খুন্দিয়া টানতে হালিব কেতিয়াবাতো এইটো কাৰণে গুটিটো ওলাই
1: আচ্ছা
0: ছিজনটো আলু লাটো ছিজন নাই
1: আচ্ছা
0: আমি খানতো এনে কৈ কিনে খুন্দিয়া টাইমতে হালি দিব আৰু এইটো ওলাইছে এনে হ'লেতো তাতে পৰা খেতিৰ পৰা এইটোতো ওলাই কিনে আৰু এইটো খান্দি খাই থাকে আমি খান্দো আৰু লাই পাতা খান্দবি কি কি হ'লে বি না পিঁয়াজ খান লচুন খান এইটো খান্দবি চব হালি কিনে না নিজৰ খাবলৈ এইটোতো হালি দিয়া
1: আলুটো ছিজন নাথাকে না
0: আলুটো এনেই ছিজন নাথাকে আমি খান্তো ওলাব কোনোবা ওলাব বীজন থাকিলেতো কোনোবা ওলাব কোনোবা বীজন থাকিলেতো আৰু খালি দিয়ে বীজন কাৰণে এতিয়াতো দিগদাৰ আছে আলু লাটো এনেকুৱা আছে দে
1: আৰু পুষ্টি এনেই কমিউনিটি ফাৰ্মিং ট্ৰেডিশ্যনচ কেনেকুৱা পুষ্টি চব মানুহ মিলাই নাই না ফাৰ্ম কৰালা
0: এতিয়াতো আলাগ আলাগ একে লগতে নকৰি কিনে না আলাগ নিজৰ নিজৰ আলা না এনেকে আছে
1: সামনো ইন্ডিভিজুয়ালি নিজৰ নিজৰ লানা
0: কোনোবাটো এইটোতো ভেলো ভেলো খান্দো গ্ৰুপ খান্দো কোনোবাটো এনে কৈ কিনে কৰে ভালেবি কমতি আছে এইটো
1: আপুনি বি এতিয়াতো আই থিংক মৰ দেন 50 ইয়াৰ্চটো ফাৰ্মিং কৰি নাই আছে না ছাৰ
0: হয়
1: তো আপুনি বা ক'ব পাৰিনে নাই এইটো এইটো চালটো এইটো হাৰ্ভেষ্টটো ভাল হ'ব বিয়া হ'ব এনেকুৱা প্ৰিডিক্ট কৰিব পাৰিনে নাই
0: কেতিয়াবাতো পাৰে দেই এইটো
1: এইটো কি না কৰি না
0: এইটোতো ছিজন লা না এইটোতো আলু খেতি ফাৰ্মিং কৰি টাইমতে এইটোতো কেতিয়াবাতো পানী নাগিৰি কিনে না পানী নাপুৰি কিনে থাকে টাইমতে এইটোতো আলু বি বিয়া হৈ যায় কোনোবাটো আৰু আলু ছিজন নহয় টাইমতে আৰু বেছি গিৰিছে এইটো পানী গিৰিছে এনে হ'লেতো এইটো বি বিয়া হৈ যায় লিমিট নহয় এইটো বেছি শূন্য হ'লেতো না এইটো এইটোৱেই আছে
1: ওৱান ৱে না এইটো মহল্লা হাৰ্ভেষ্টটো প্ৰটেক্ট কৰিবলে ৱেডাৰ চাই না প্ৰটেক্ট কৰিলে না আচ্ছা অ'কে
0: ৱেডাৰ নিমিতে এইটো এনেই আছে ৱেডাৰ নিমিতে কেতিয়াবাতো পানী বেছি গিৰিব কেতিয়াবাতো কমতি হ'ব বেছি গিৰি টাইমতে এইটোৱে বিয়া আৰু কমতি গিৰিলে বি এইটোতো বিয়া এনেই আছে আৰু বেছি গিৰিছে এনেই হ'লে পুচি যায়
1: আচ্ছা And apni bhi notice kar rahe ho think you've been here for more than 50 years na to pula time de apni shuruat time de technologies kani ko na thaki na shuru ko la aro aaj ke liye to sai chu bile manon tools aur equipments alag alag use kar rahe ho farming karne na

0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 103 메가헤르츠.
1: Good evening, listeners. It is Akashvani Kohima, FM Trakapan 113 MHz. Apni gan program huniya se, aur itia huniya hobo hindi film gan program. Apni pasand gana, that is SMS requests. Well, apni kan request likhiwo pare, itu number te 9436805333. Ek baar koi diya se 9436805333. Aur likhiwo gan ek aur ase FM space H. আৰু আপুনি খান লিখি কিনে পঠাই দিম দে মৰম পৰা আপুনি খান ফিল্ম লগা নামটো ঠিক ঠাক লিখি দিবি পাৰি আৰু জানি আছে বোলে টাইটেল অফ দি চং আপুনি খান কোনটো গানা শুনিবলৈ মন আছে এইটো গানা ঠিক ঠাক লিখি কিনে পঠাই দিলে বেছি ভাল কৈ কিনা জনাই দি আছে কিন্তু মানে ইয়াতে বিচৰা দিম দে বেছি দিগদাৰ হৈ যায় আপুনি খান ঠিক ঠাক নালিখিলে এইটো কাৰণে আপুনি খান ঠিক ঠাক লিখি কিনে পঠাই দিলে মই কাৰণে বি আৰাম আৰু আপুনি খান বি টাইম ৱেষ্ট নহয় কিনা আপুনি খান কাৰণে বি ফট ফট আপুনি খান কাৰণে শুনাই দিব পাৰিব So listeners kan RJ Jacob apni han sab ke welcome kuri ase swagat kuri ase namaste aro salam koina janai di ase apni kan laga message ruki daga dem te moi poila git ekta bajai di ase ekdam 2000 sal laga ase tu gana tu ekdam suru suru I mean the wave of 2000 I mean beginning of 2000 kiniga suru hoye tu laga upore ase to itu gana ase Udit Narayan aro Anuradha Patwal laga waste film ase Mela

প্ৰগ্ৰামটো শুনিব আপোনালোকে দৰ্শক গীত আৰু এইটো গীত কাৰণে লিখি কিনা পঠা আছে বেটা ফিল্ম লগা গানা বজাই দিবি না জব হম জৱান হোংগে সিংগাৰ আছে শাবীৰ কুমাৰ আৰু লতা মংগেশকৰ আৰু এইটো গীত কাৰণে লিখি কিনা পঠা আছে আতলি ফ্ৰম লাজামি ৱেল আতলি থেংক ইউ চ' মাছ অস্কিম থিবা ফৰ ৰাইটিং তো নেক্সট গানা এতিয়া শুনি ল'ব বেটা ফিল্ম পৰা লতা মংগেশকৰ আৰু শাবীৰ কুমাৰ লগা ৱাস্তে

বগাজন পৰা সুনিতা বসুমতী তাই লিখিকেনে পঠাই আছে আৰু তাই মুভি এইটো জানকী কসম লকা গানাটো বজাই দিবি গৈছে। আই জাষ্ট কল টু চে আই লাভ ইউ, মহবত কি পহলি এক নজৰ, আচলতে আই জাষ্ট কল টু চে আই লাভ ইউ আছে টাইটেলটো, কিন্তু আপুনি লিখিয়াবি ঠিকে আছে, মহবত কি পহলি এক নজৰ। আৰু তাই এইটো গানা ডেডিকেট কৰি দি আছে সৰজি ইউ সৰজি এণ্ড দেৱাশিষ হাজৰিকা মন্দিৰা দি অঞ্জলি লাকী আমল ভাইকন সুনীল কাসিম ফাগু ৰকুবিলে আখুজ চপিবা দাৰ অ'কে সুপক কি জমিয়াৰ বিমল বাস বিমল দাৰাচাৰ ধনঞ্জয় হানৰিকা এণ্ড অল এফ এম ফ্ৰেণ্ডছ কৈ কিনে লিখি আছে, বাই মাই ডিয়াৰ মিষ্টি ছাৰ কৈ কিনে লিখি আছে। ৱেল থেংক ইউ ছ' মাছ লিখি কিনে পঠাই দিয়াৰ কাৰণে। কোনোবা নামটো মই ভালভাৱে পঢ়িব পৰা নাই, কিন্তু এইটোতো মই লগা গলতি নহয়, আপুনি কি লিখিছে মই এইটোৱে পঢ়ি দিয়া আছে, বাট এনিৱে থেংক ইউ ছ' মাছ। তো কৈ দিয়াৰ নিচিনা লিষ্টনাৰ্ছ খান এতিয়া শুনিব অনুৰাধা পাটৱাল আৰু উদিত নাৰায়ণ লগাও আছে, ফিল্ম আছে জানকী কসম।